0: अन्ना अन्ना जगता छेरा शला निगा लीथप के चकु हिंज गया चकु छमो जगरे जी तंगना ताची मासी ना नी मथुनी खचे कष्टा पो न्याम सुंडा दक खरु न्याम खरीयनी लीरा जमा जन तंडोगी योनी तमो जग हिंज खनिगे जेंत छमसंग नंगनी अरंग दोकु ग जनर सुंगी दायो जिया अरे दारकवता खजलान दिसा छमरा छरगिन दिसा अरगुई नोग जेमसन छसगिन दि टोको छों छों छमा ग खि मखिना शिफ्ट न्योंडा पोटार जिम ग छतन शली डोंग सेनी जो रि डोंग यु क्वाज शेको मुन जगाता सोशु जेवी जम्मो अरेंथन जेंथा तंग जेवी गलायस गा चियो चिया गलाय तेता सि मरगिन दंग छिनी करा मरग छिसु गाती नारा गलाय त के छिनी तमोज यंस हरे टारा नेमाज गा हस्तम मालगा जम्मो ग गलाय दंग छिंगु त उवर सोंज गिया जम्मो यंग ते सेमदिगिरी निंगर खानंगा सीमा सुंगा हरगोमु अंगिल माखा तेगी सेम क्रे कोनो अगुना उनुग छरा शलानिग खिनुजगनी खनिगिरा सेमदिग येशोरा छरगिंग सेचो
1: ओ ओ तोमाडु तोमाडु दो छमा सो अनिगा लनई अनिगा जिंत सीजुना अनामयंग गुनुगा कोरिदालिता अतुकु गलायरा शुमा थमनरिया
0: त जिस शलागरा शेमदंगस गियाप्तंगी Я та чука чука. Та нигера сембигин дироко. Сунги дукуга галая цана шагаго. Та зину. Чергинжа тапа сунги. Кэнига сунги дукуга галая цаджу семта четанзия. Та ни вали зонта. Чара шала ниги ниншиг гага яши яхчика рангата. Шугжа цамжила сунги хцар чали. За цагнга мата замуга лайет са тна юнуга шкима гэгчин айгчин завра сегуну тишкитэн аранга аргамзкна жиги биону косонс енара завра г чимтата сиг стамбу ини кара не маргота аргунг шаранан апринджу матмни тамушка муз дайн танс чэра шла нигара там месунги Нинджина заврага гондамни ярнджу марнджу ири дангарджави датсгия.
2: Нема згата заврага цанга джанга шавар згнита цага зга че че згата джабхы згнанга кази манга манга зга лаги тэкри юнгону шалага ргтансг. Танита шала чунтанг чека цага тазунги.
0: Яро цыген че нюэнго. ngar dako ga alaya at zavra ga ki tangi chema zhigi zhigi oka. Ta chu rangi tam na tsuk te na, alaya ta tsara kir yung tab si. Ta maayi ji, ngay chu khamba kangayi si njwa go.
2: Ta zi shenu.
0: Ta zhigi chakagri, ta shjigi ala kyam sungi, shkanglag zorongan dar sik sik sik sik sik.
3: А, цитрачитон, цитрачитон. Нацуне алай кириюн твия.
2: Тэ зишелита.
0: Сера алай линг восонс.
2: Дитс цэге зингорну жигни. Нома цэгати нгомцэр чиви алайт сера кириюнги. Чэра шаланиглага фтатану. Та чэра шаланига туку ргатэни. Анамдан самдан шешура чергинг
1: о мома кватынчиго мома кватынчи
2: э зири шелагаян хатун цяни гежиги зэгэт хадиму цамбугуни шеранёга зыктас танита чера шеланиги кэрнига самдын гэрэму донтхва мэнтону хсигэргай та ремашир кори дяи потэнна логжуис Кэрнига шэрэн жогуну лавар згни, та чу чэмбу хштэн самни, а балаб дэку та рэнга фсэгя чэкуни тэмуга рабхазга туэнтансг.
0: སྐབ དེ ད ཤི ལ གི ཆུ ཆེན པོ དུ རི གི ད ཡེན ནག ཤྟང ནི ཆ ལི ང ཤկལ ཟུ ཁོར ཤོ ར ཆུ ཆེན པོ དེ ཨ་ནི ག ཆི གི ཆི གི རི དབ ཟིནུ ཙམ ནོ ནུ གི ཆར གིང
1: ཆུ མ་ཤ ཅུ ར ང ཐབ ཡུ ཁོ་ཟ གི ཡོ ཡ
0: ད ཟིരി ཨ་ལ་ཡ ཤི ལི ཁ ནང ཨ་ ཟུང ཤི ལ ཆར གིང གི ཡ་ཝ ཁ་རི ད ཆེ ག ཏང་སི ཁར་ནི་ག་ ཆུ་ཆེན་པོ་དེ ཤེ་ ཐོང་གོ་དེ་ད་ ཆན་ནང་ན་ཨོ་ནུ་གི་ ཉ་མོ་ཚང་མ་དུ་ཁུ ཡ་ཤ་ཏ་ཡ་ མ་ཤ་ཏ་ཡ་ ཡ་ཆུང་ མ་ཆུང་ཡེ་གོ་ནུ་ ཤ་ལ་ག་རེ་གི་ ད་ ཤ་ཏོ་གི་མ་བ་ ཟ་ན་དུ་ཏིང་ ཁ་ཆ་ཟུ་ཚ་ར་ར་ བཞར་གི་ཡོ་ཚ ཤ་ལ་ག་ སེམ་གཡང་ཡི་ ཁ་ནང་གི་ཁ་ཅི་ ཚ་གི་ཡ་ཁ་ཅིང་གུ་ཏོང་ནོ་ཅིག་ནི་ ཨོ་ ཏམ་མ་ལ་ག་ ཁར་གི་ ཁ་ནང་ན་ཡོ་ནུ་གི་གལ་ཡ་ ཆན་ནང་ཨ་ བུ་ཟི་ཐོང་ཡི་ བསོང་ཟི་ཡ་ ད་ ཤ་ལ་དཔོ ཤ་སུང་ཡི་ ཨོ་ ད་ཝེ་ཟག་ཏང་ནར་ཡ་ ཨ་ལ་ཡ་ ཆན་ནང་ལུང་ཡི་ཏ ད་ སེ་ཤུར་ ཆར་གིང་གི་ ཤ་ཀེ་ ཐ་མི་ ངཤུར་ད་ ཆག་ ཧ་ཁ་ཨ་ཝ་ཏང་སི་ ད་ ཁ་ནི་གི་ ཆག་ ཧ་ཁ་ཨ་ཝ་ཏང་ནོ་ཟིག་ནི་ ཐུ་སང་ཏོང་ནོ་ཏ་ར་ ཨ་ནི་གི་ཟུ་ ཤ་ཅེ་རི་ ཁ་ཟུ་ལ་གི་ ད་ ཆན་ནང་ཨ་ཏི་ད་ཚ ཆར་གིང་ ཨོ་ ནོམ་གི་མ་ ད་ ཐ་བ་ཟག་ཡོ་ནོ་མ་ར དེ ཟིའི དེ དེ དེ དེ དེ དེ དེ ཧར དེ དེ དེ དེ དེ དེ དེ དེ རང གི ཕྲག ཚང མ ཁེ ལི ཆེ ཁ ཉེ མ ཤོ གི ཡོང གོ ནུ ཁེ རྒྱ གི དེ ཁྱི གི རེ གི
1: ཨོ ང ཐབ ཟ གི ཡོ ཁོ ཟ གི ཡོ ཏ ཏ ཨོ ང ཐབ ཟ གི ཡོ ཁོ ཟ གི ཡོ ཏ ཏ
0: དེ སེ ཟུ ར ཆུང ཏུ ཆི གི ཨར དེ དེ ཏ ཨ སུང ཡེ རེ དེ ཟོ ཏ ངི
1: ཨོ ང ཉི གོ ལ ཡོ ཆུ ནོ ང ལུང ཏ ཡ ཆུ ཨར མ སུང ཨ ཚོ ཁོ དེ མན ཇི ངི ཆུ ཕྲག ཚང མ ཁསა ཇི ཡིན
0: དེ ཟི ཤེ ནོ ཨ་རིབ དཔོ ཁྱི སུང
1: ཨོ ཏོཁཅི ཡེམནིང གོ ཏོཁཅི ཡེམནི ང ཨ་རི མ ཡོ ཨ་ལ་ཡ ཚ ཡོང ཡ
0: དེ ཟིരി ཤེར ཁོരി ཆན་ང ཨ་ལ་ཡ ཚ གི ཨོ སོང སི ཚགེ ཟིན གོ ནོ ཇིགི ནི ཨ་རིབ ཁ ཨ་ལ་ཡ ཉེ ཏང ཤེར ཁོരി ཁེར་གི་ན་ ཏ ཏང ཟི ཡ དེ ནི ད ཁེར་ ཤལ་ ཉེ གི ལ་ལུང མང་ ག་ཡི ཤ་ག་བ མང་ ཤ་ལི ད ཤིར ཁོར ཡེ ཕོ ཅང གི ཡར གུ ཁ ཁཅི ཐོ ནི ཅིག ཏིན ད ཁནི ག ཡོང ཇུ ཆ སུང ཡེ ཇོ ཕོ ཅང གི ཡར གུ ངན ཟ གི ཡབ ཏང ཡེ ད ཁནི ག ནང ང ཟུ མ ཐབ ཟ ད ནི ད ཁེར གིང གི ཤལ་ ཤེ ཇོ
1: ཨ རོ ཆུ ཟ གི ཆུང གོ མོ ཨ རོ གོ གི ཐེམ ཁེ གི ཨོ ནི ཟོ སུང ཨ ཨ་ལ་ ཡེ ཤིར ཁོར ཨ ཟེ མོ ཨ ཕོ ཏང ཨ ད ཁ ངི ཤིར གུ ནི ཆུ ཨ ར གི ཨ ད གི ཡ ཁ་ཏེ ཚུམུགོ ཨ་ནི་ག་ ཁ་སའ་ཅི་ ཤེན་པོ མང་ཨ་ཤེན་ན ཨ་རོ་ ཅིང་ག་ ཁ་ཏུག་ ཏེ ཇེལ་མ་ཉིང་གོ
0: ད་ཟི་ ཤེཚ ཤ་ལ་ ཕོ་ཅང་ནང་ ཐོན་ཇི་ ཚུམུགོ ཡོ་ཆུག་ ཨ་ལ་ཡ་ ཨོ་སོ་ནུག་ ནི་ཚ་ ཤ་གེ ཡོ་ཚ ཤ་ཁ་ཏེ་ད་ ཤ་ལ་ ཆུང་ཏང་ཤ་ཁ་ ཚུམུ ང་ན་ཝ་ལི ཨ་ལ་ཡ་ ཡ་ར་ འབུ་ནུ ཚུམུ་དུ་ཁོ་ད་ ཨར་གའི་ ཁ་མ་སམ་ ཧར་ཇེ ཨོ་རམ་བུ་ཅི་ ཤ་ལ་ན་དེ ཤ་ར་ག་ མང་ཨ་སག་ནང་གོ ད་ཟི་ ཨ་རེ་ཝ་ཏོ་ནུ ཧར་ཇེ ཨོ་གཡང་ ཤ་ལ་
2: ཧར་རེ་རེ་ ཡ་ ཤ་ལ་ ཅི་ ཨ་རེན་ཅིན་ ག་ལ་ཡི་ ཉེ་ཏང་ཡི་ ཆུང་ོ་མ་ ཤ་ར་ག་ ཆེན་བུ་མ་བག་ དེ་རང་ ནི་བལི་ ཟོང་ ཆུ ཉ་ཅི་ ཏང་ནི་ ཉ་ན་ཨ་ ཆུ་ནི་ མ་ཚལ་ ཨ་རྡ་གར་ཨ་ ཉམ་གི་ ཉམ་ཟ་ ཉམ་ཐུང་ཡི་ ཨ་དེ་ཅིག་ ཨ་ལ་རོ་ན་ ཆུ་བ ད་ཟི་ ཀ་ཧ་ཏང་ཟི་ ཡན་ན་ར་ ཤར་གུ་ནར་ གི་གི་དའོ་མུ་ གི་ ཆར་གན་ ཤ་ར་གཡོ་ནུ་ མ་རགོ་ ད་རུང་ ཆ་པ་ཟི་ ཅེ་ཏང་ཟི་ཡ ཆ་པ་ ཆེ་གི་ ཅེ་ཏང་ཟི་ ཟིན་ ཆར་གེང་ གི་ ཙམ་ཝ་ལ་ཡ་ ཤུང་མ་ཐ་ཝ་ཏ ཤ་གན་ལ་ག་ ཁོར་སོང་ནར་ ད་ནི་ཝ་ལི་ཟུང་ ཟན་ཆུ་ ཐུང་ཆུ་མ་ཏོ ཏེར་མ་ཆུ་ ཟིരി ཀ་ཧ་ཏང་ཟི་ ཆར་གེང་ གི་ ཡོ་ ཀ་ཏ་ཅི་ ཀོ་ནུ་ཟི་གི་ནི་ སིམ་ཡ་ཆུང་ ཨ་རྡ་ཀ་ནར་ཡ་ད་
1: ཨ་ ངོ་མོ ཤ་ལ་ ཁ་ཏ་ ངིན་ ཇུ་གུམལ སེ་ནུར་ ཨར་ཇམ་རི་ དགུ་ཏ་ཅིག་མེག ནམ་ནི་མ་ཟ་ག་ ཆོ་ ཨ་ནར་མིན་ ཁོ་ར་
0: ད་ཟི་ད་ ཁ་རཝ་ མན་དི་ ཐམལ ཤོང་ཏང་ཟི་ཡ ཨ་རེ་ ཡང་ནི་བི་ ཏོ་ཁུ ཆུང་ཆུང་ཚོ དི་ ཏ་ནི་ཝ་ལི་ ཟོང་ད་ ཆག་ ཤ་ལ་ ཨར་གི་ཏང་ན་ད་ ཨ་ཏ་ཨར་གི་ཏང་ཟ་གར་ག ད་ ཤ་ལ་གར་ ཆར་གི་ཏང་ཚ་རི་ འདོ་སན་ འདོ་ཁུང་ མ་ཉི་ལ་ ད་ནོན་ད་ད་ ཨ་ཏ་མ་ཇིན་ ད་མོ་སག་ལ་ཁ་ནི་ ཤོང་ཟི་ཡ